এয়া আকাশবাণী গুৱাহাটী পূৰ্বাঞ্চলিক বাতৰি খাই খাই বাতৰিসমূহ হ'ল ব্ৰিক্স ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলৰ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা ব্ৰিক্স শীৰ্ষ সন্মিলনৰ নতুন দিল্লী ঘোষণা পত্ৰত গুৱাহাটীৰ নাম উল্লেখ কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ ভূয়সী প্ৰশংসা যোৰহাটত আজিৰে পৰা জিলা আয়ুক্তসকলৰ দুদিনীয়া সন্মিলন যোৰহাট জিলা আয়ুক্তৰ সংহত কাৰ্যালয়কে ধৰি মুখ্যমন্ত্ৰীৰ একাধিক

0: প্ৰকল্পৰ উদ্বোধন, ৰাজ্যত বিলুপ্তপ্ৰায় নলগাহৰিৰ সংখ্যা 194লৈ বৃদ্ধি, আৰু মহিলাৰ টি টুৱেণ্টি এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি ভাৰত আৰু শ্ৰীলংকা মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়া শুনক বিতং বাতৰি। ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলে বিগত বৰ্ষৰ 22 এপ্ৰিলৰ জম্মু কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিছে। এটা যুটীয়া বিবৃতিত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলে সকলো প্ৰকাৰৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ সংকল্পৰ কথা দোহাৰে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ অষ্টাদশ সন্মিলনৰ কালি প্ৰথম দিনা সৰ্বসন্মতিক্ৰমে গৃহীত নতুন দিল্লী ঘোষণা পত্ৰত সকলো প্ৰকাৰৰ সন্ত্ৰাসবাদী অপৰাধ আৰু ইয়াৰ সপক্ষে কোনো যুক্তি থাকিব নোৱাৰে বুলি উল্লেখ কৰা হৈছে। ব্ৰিক্ছৰ নেতাসকলে সদস্য ৰাষ্ট্ৰসমূহক সন্ত্ৰাসবাদৰ বিৰুদ্ধে সৈন্য সহনীলতা নীতি নিশ্চিত কৰিবলৈ আৰু এই ক্ষেত্ৰত দ্বৈত স্থিতি পৰিহাৰ কৰিবলৈ আহ্বান জনায়। নেতাসকলে লগতে পশ্চিম এছিয়াৰ বৰ্ধিত উত্তেজনাৰ বিষয়ত উদ্বেগ প্ৰকাশ কৰি পৰিস্থিতি যাতে অধিক বেয়াৰ ফালে নাযায় তাৰ বাবে যিমান পাৰি সংযম বৰ্তাই ৰাখিবলৈ আহ্বান জনায়। ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্মিলনত তেওঁৰ সামৰণি মন্তব্যত কয় যে নতুন দিল্লী ঘোষণা পত্ৰই সদস্য ৰাষ্ট্ৰসমূহৰ উমৈহতীয়া সংকল্পক স্পষ্ট দিশ প্ৰদৰ্শন কৰিব। তেওঁ কয় যে এতিয়া এই প্ৰস্তাৱসমূহক দৃঢ় ফলাফললৈ ৰূপান্তৰিত কৰাটো সদস্য ৰাষ্ট্ৰসমূহৰ উমৈহতীয়া দায়িত্ব। ইয়াৰ পূৰ্বে সৰ্বাত্মক গোলকীয় প্ৰশাসন আৰু বহুত্ববাদৰ সুদৃঢ়কৰণ সম্পৰ্কীয় সত্ৰৰ উদ্বোধনী ভাষণ দি শ্ৰীমোদীয়ে প্ৰতিবছৰে অধ্যক্ষৰ দায়িত্ব থকা ৰাষ্ট্ৰ সলনি হোৱা সত্বেও ৰাষ্ট্ৰগোষ্ঠীটোৰ গতি বৰ্তাই ৰখাৰ বাবে ব্ৰিক্ছৰ নিৰন্তৰতা আৰু ৰূপায়ণ ব্যৱস্থাৰ প্ৰস্তাৱ
1: দিয়ে। আমাৰ একতা আৰু সহমতিক বৈশ্বিক মঞ্চ পৰ ঠোস পৰিণামৰ মে বদলে আগলে 20 বৰ্ষৰ কে লিয়ে হমে এক নয়ে আৰু এম্বিচিয়াস এজেণ্ডা পৰ কাম কৰা হ'বা। ইছকি শুৰুৱাত হমে আপনে খুদ কে ৱৰ্কিং ছিষ্টেম সে কৰনি হ'গি। ব্ৰিক্স কি অধ্যক্ষতা হৰ বৰ্ষ বদলতি হ্যা, কিন্তু ইছকি ৱজহ সে হমাৰা ইনষ্টিটিউচনেল মোমেণ্টম নহীঁ ৰুকনা চাহিয়ে।
0: ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ব্ৰিক্ছ শীৰ্ষ সন্মিলনৰ নতুন দিল্লী ঘোষণা পত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটীৰ নাম উল্লেখ কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ ড্ৰাগছ বিৰোধী সংস্থাৰ অংশীদাৰসকলৰ বৈঠকত গ্ৰহণ কৰা গুৱাহাটী ঘোষণাক আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়াটো ৰাজ্যৰ বাবে ঐতিহাসিক ক্ষণ। ড্ৰাগছৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কাৰ্যকৰী হোৱাকৈ কাৰিকৰী দিশৰ সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰত অসমৰ ভূমিকাৰ বাবে এয়া বিৰল কৃতিত্ব বুলি তেওঁ অভিহিত কৰে। তেওঁ কয় যে দক্ষিণ পূব এছিয়াৰ সৈতে ভাৰতৰ সংযোগৰ গুৰুত্বপূৰ্ণ দুৱাৰ হিচাপে অসমে ড্ৰাগছৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে যুঁজখনত বিশেষ ভূমিকা পালন কৰি আহিছে। ভাৰতৰ অধ্যক্ষতাত গ্ৰহণ কৰা এই ঐতিহাসিক ঘোষণা পত্ৰই বহুপাক্ষিক সংস্কাৰ, সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ, নতুন যুগৰ প্ৰযুক্তি, কৃষি আৰু বন্যপ্ৰাণী সংৰক্ষণকে ধৰি বহু গুৰুত্বপূৰ্ণ বিষয়ত বিশ্বৰ আগশাৰীৰ শক্তিসমূহৰ মাজত সহযোগিতা তথা ঐক্যমতৰ শক্তিশালী বাৰ্তা বহন কৰিছে বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উল্লেখ কৰে। যোৰহাটত আজিৰে পৰা ৰাজ্যৰ জিলা আয়ুক্তসকলৰ এখন দুদিনীয়া সন্মিলন অনুষ্ঠিত হ'ব। এই সন্মিলনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত প্ৰতিখন জিলাৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম কাজৰ বিস্তৃত পৰ্যালোচনা কৰা হ'ব। যোৰহাট জিলাৰ আয়ুক্ত জয় শিৱানীয়ে প্ৰকাশ কৰা মতে সন্মিলনত ৰাজ্যৰ আটাইকেইখন জিলাৰ আয়ুক্তৰ লগতে বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়া আৰু কেইবাগৰাকীও মন্ত্ৰী অংশগ্ৰহণ কৰিব। সন্মিলনত অংশগ্ৰহণ কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে যোৰহাটৰ চিনামুৰাৰ নৱনিৰ্মিত জিলা আয়ুক্তৰ সংহত কাৰ্যালয়, চিনামুৰা ৰেলৱে উড়ন সেতু আৰু লুইতপৰীয়া মিচিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱন উদ্বোধন কৰিব। তেওঁ লগতে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰীনিবাসো মুকলি কৰিব। উদ্বোধনী অনুষ্ঠানত শ্ৰম কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংসদ কামাখ্যা প্ৰসাদ তাছাকে ধৰি বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী আৰু ৰূপজ্যোতি কুৰ্মীকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। চিনামুৰা চাহ বাগিচাৰ প্ৰায় 12 বিঘা মাটি সামৰি যোৰহাট জিলা আয়ুক্তৰ 5 মহলীয়া কাৰ্যালয়টো নিৰ্মাণ কৰা হৈছে। নতুন কাৰ্যালয়টোৰ সৈতে উন্নত সা সুবিধাযুক্ত সভাগৃহৰ লগতে প্ৰেক্ষাগৃহও সংলগ্ন কৰা হৈছে। চিনামুৰা ৰেলৱে উড়ন সেতুৰ উদ্বোধনৰ লগে লগে দক্ষিণ যোৰহাটৰ লগতে তিতাবৰ আৰু মৰিয়নীৰ জনসাধাৰণৰ নগৰখনৰ সৈতে যোগাযোগৰ পথ সুচল হৈ পৰিব। যোৰহাট মৰিয়নী মোককচাং পথৰ ওপৰত 65 কোটি 20 লাখ টকা ব্যয়েৰে নিৰ্মিত দুটা লেনযুক্ত এই ৰেলৱে অভাৰব্ৰিজখনৰ দৈৰ্ঘ্য 545 মিটাৰ। মিচিং স্বায়ত্তশাসিত পৰিষদৰ 40টা সমষ্টিৰ চূড়ান্ত ফটোযুক্ত ভোটাৰ তালিকা কালি প্ৰকাশ কৰা হয়।

0: ৰাজ্য চৰকাৰৰ ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগে জাৰি কৰা অধিসূচনাৰ ভিত্তিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণ কৰাৰ পাছত এই চূড়ান্ত ভোটাৰ তালিকা প্ৰস্তুত কৰা হৈছে। প্ৰকাশ পোৱা ভোটাৰ তালিকা অনুসৰি 40টা সমষ্টিত মুঠ 635,601 ভোটদাতা আছে। ইয়াৰে 317,343 পুৰুষ, 318,256 মহিলা আৰু 2 তৃতীয় লিংগৰ ভোটদাতা আছে। চূড়ান্ত ভোটাৰ তালিকাত মুঠ 1,033টা ভোটগ্ৰহণ কেন্দ্ৰ অন্তৰ্ভুক্ত কৰা হৈছে। সমষ্টিভিত্তিত এই চূড়ান্ত ভোটাৰ তালিকা সাধাৰণ ৰাইজৰ বাবে সংশ্লিষ্ট চক্ৰ বিষয়ৰ কাৰ্যালয় আৰু খণ্ড উন্নয়ন বিষয়ৰ কাৰ্যালয়ত উপলব্ধ থাকিব। তদুপৰি সংশ্লিষ্ট সমষ্টিসমূহৰ অন্তৰ্গত পৌৰসভা, নগৰ উন্নয়ন সমিতি, উপ পঞ্চায়কৰ কাৰ্যালয়, থানা, চাহ বাগান আৰু গাঁও পঞ্চায়তৰ কাৰ্যালয়তো এই তালিকা উপলব্ধ হ'ব। ভোটদাতাসকলে নিৰ্বাচন আয়োগে আবণ্টন কৰা EPIC নম্বৰ ব্যৱহাৰ কৰি চূড়ান্ত ভোটাৰ তালিকাত নিজৰ নাম পৰীক্ষা কৰিব পাৰিব। চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত শিলিখাগুৰি প্ৰাথমিক বিদ্যালয়ত কালি ভাৰতীয় ৰেডক্ৰছ ছচাইটিৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। ৰেডক্ৰছ ছচাইটিৰ তিনিচুকীয়া আৰু চৰাইদেউ জিলা শাখাৰ যৌথ উদ্যোগত অনুষ্ঠিত এই শিবিৰত অভিজ্ঞ চিকিৎসকৰ দলে শতাধিক লোকৰ বিভিন্ন ৰোগ পৰীক্ষা কৰাৰ লগতে ঔষধ বিতৰণ কৰে। জিলাখনৰ বানত ক্ষতিগ্ৰস্ত লোকসকল যাতে বিভিন্ন ৰোগৰ পৰা বাচি থাকিব পাৰে তাৰ বাবে এই ব্যৱস্থা লোৱা হৈছে। স্বাস্থ্য শিবিৰত উপস্থিত থাকি সাংসদ যোগেন মোহনে ৰেডক্ৰছ ছচাইটিৰ এনে পদক্ষেপৰ শলাগ লয়।
1: চৰাইদেউ জিলাৰ এইটো হলফুকন পঞ্চায়ত শিলিখাগুৰি চেতিয়া গাঁও এখন প্ৰাথমিক বিদ্যালয় ৰেডক্ৰছ ছচাইটি অফ ইণ্ডিয়া তেওঁলোকৰ তিনিচুকীয়া আৰু চৰাইদেউ জিলাৰ উদ্যোগত ইয়াতে এটা বিনামূলীয়া চিকিৎসা শিবিৰ ইয়াতে আয়োজন হৈছে আৰু এই চিকিৎসা শিবিৰত বিভিন্ন ধৰণৰ ৰোগ পৰীক্ষা কৰা বিনামূলীয়া ঔষধ বিতৰণকে আদি কৰি বিভিন্ন ধৰণৰ ৰোগৰ কৰোবাৰ জটিল থাকিলে ফ্লোৰাইডিং কৰা এনেকুৱা ধৰণৰ ব্লাড টেষ্ট সকলো ধৰণৰ ইয়াতে পৰীক্ষা কৰিছে। এইটো প্ৰশংসনীয় পদক্ষেপ ভাৰতীয় ৰেডক্ৰছ ছচাইটিৰ আৰু তেওঁলোকে আৰম্ভণি পৰা ইয়াত যেতিয়া চৰাইদেউ জিলাত দুৰ্যোগ আৰম্ভ হৈছে বানৰ বিধ্বস্ত অঞ্চলত বিভিন্ন প্ৰকাৰে সহায় কৰি আছে।
0: আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যত বিলুপ্তপ্ৰায় নলগাহৰিৰ সংখ্যা 194লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰিছে। তেওঁ ইয়াক দশকজোৰা নিষ্ঠাপূৰ্ণ প্ৰয়াস, সংৰক্ষণ আৰু ধৈৰ্যৰ সফল গাথা বুলি অভিহিত কৰিছে। তেওঁ কয় যে ৰাজ্যত নলগাহৰিৰ বৰ্ধিত সংখ্যাৰ পৰা বন্যপ্ৰাণী সংৰক্ষণৰ বাবে চৰকাৰে চলোৱা নিৰন্তৰ প্ৰচেষ্টাৰ প্ৰভাৱ পৰিস্ফুট হৈছে। এসময়ত অস্তিত্বৰ বাবে প্ৰবল ভাবুকিৰ সন্মুখীন হোৱা বন্যপ্ৰাণীবিদ এনে প্ৰচেষ্টাৰ পৰা লাভান্বিত হোৱা বুলি মুখ্যমন্ত্ৰীয়ে দাবী কৰে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে জটিল ৰোগত আক্ৰান্ত অসমৰ ৰোগীসকলে লাভ কৰি থকা উন্নত চিকিৎসা আৰু তেওঁলোকৰ স্বাস্থ্যৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে কালি বাংগালুৰুস্থিত নাৰায়ণ হেলথ চিটি পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে চিকিৎসালয়খনত চিকিৎসাধীন অসমৰ কেইবাগৰাকী ৰোগী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ সৈতে মত বিনিময় কৰি চিকিৎসা প্ৰক্ৰিয়া আৰু বৰ্তমানৰ স্বাস্থ্যৰ বুজ লয়। তেওঁ লগতে নাৰায়ণ হেলথ চিটিৰ অধ্যক্ষ তথা প্ৰতিষ্ঠাপক ডঃ দেৱী প্ৰসাদ শেট্টিৰ সৈতে এখন বৈঠকতো মিলিত হয়। বৈঠকত তেওঁলোকে অসমৰ ৰোগীৰ বাবে উন্নত আৰু চিকিৎসা সেৱা অধিক সহজলভ্য কৰা, জটিল ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰা আৰু ৰাজ্যৰ ৰোগীসকলৰ উন্নত স্বাস্থ্যসেৱা প্ৰদানৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে। ইয়াৰ পাছত মন্ত্ৰীগৰাকীয়ে অসম চৰকাৰৰ সহযোগিতামূলক স্বাস্থ্যসেৱা আঁচনিৰ অধীনত চিকিৎসা গ্ৰহণ কৰি থকা কেইবাগৰাকীও হৃদৰোগী আৰু অস্থিমজ্জা সংৰোপণৰ ৰোগীৰ সৈতে মত বিনিময় কৰে। জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ বিষয়ববীয়াসকলে কালি গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাসৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ হৈ গৰিমা শইকীয়া গাৰ্গ, পাৰ্থ প্ৰতিম গোস্বামী, ৰাজেশ ভূঞা আৰু জয়ন্ত কাকতি উপস্থিত থাকে। এই আলোচনাত 19 ছেপ্টেম্বৰত জুবিন দিৱস উদযাপন সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকৰ পাছত সংবাদ মাধ্যমৰ আগত গৰিমা শইকীয়া গাৰ্গে কয় যে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, জুবিন গাৰ্গ নেশকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত 17 ছেপ্টেম্বৰৰ পৰা 3 দিনীয়াকৈ জুবিন দিৱস উদযাপন কৰা হ'ব। ৰাজ্যৰ হস্ততাঁত বস্ত্ৰ দক্ষতা নিয়োগ আৰু উদ্যমিতা মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ উপস্থিতিত কালি যোৰহাটৰ CKB বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত দক্ষতা সজাগতা আৰু কেৰিয়াৰ অৰিয়েণ্টেশ্যন কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত CM ফ্লাইট, উত্তৰ পূব দক্ষতা কেন্দ্ৰৰ লগতে বিভিন্ন চৰকাৰী আঁচনিৰ অধীনত দক্ষতা বিকাশ আৰু কেৰিয়াৰৰ সুযোগ অন্বেষণ সন্দৰ্ভত আলোচনা কৰা হয়। হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমান্তৱৰ্তী অঞ্চলৰ কটাখাল বৈৰৱী খণ্ডত ভূমি বাবে ক্ষতিগ্ৰস্ত হোৱা ৰেলপথছোৱাৰে 9 দিনৰ পাছত কালি পুনৰ ৰেলসেৱা আৰম্ভ কৰা হয়। যোৱা 4 ছেপ্টেম্বৰত প্ৰবল বৰষুণ আৰু ভূমিস্খলনৰ ফলত অসম মিজোৰাম সীমান্তৰ ৰামনাথপুৰ ৰেল ষ্টেচনৰ সমীপৰ প্ৰায় 60 মিটাৰ অংশ ক্ষতিগ্ৰস্ত হৈছিল। ইয়াৰ ফলত যোৱা কেইবাদিনো ধৰি অসম মিজোৰাম

0: অসমৰ মাজত সকলো যাত্ৰীবাহী আৰু মালবাহী ৰেলসেৱা বন্ধ হৈ আছিল। মেৰামতিৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতে কালি শিলচৰ চাইৰাং যাত্ৰীবাহী ৰেলখনে মিজোৰাম অভিমুখে যাত্ৰা কৰে। ডুবাইত মহিলা টি টুৱেণ্টি এছিয়া কাপ ক্ৰিকেটৰ ফাইনেলত আজি ভাৰত যোৱাবাৰ বিজয়ী শ্ৰীলংকাৰ মুখামুখি হ'ব। ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত খিতাব অৰ্জনৰ এই যুঁজখন আৰম্ভ হ'ব। সাতবাৰৰ চেম্পিয়ন ভাৰতে এ গ্ৰুপৰ তিনিওখন খেলতে জয়লাভ কৰি অপৰাজিতভাৱে ছেমি ফাইনেলত প্ৰৱেশ কৰি বাংলাদেশক 40 ৰানত পৰাস্ত কৰিছিল। আনহাতে শ্ৰীলংকাইও গ্ৰুপ পৰ্যায়ৰ আটাইকেইখন মেচত জয়ী হোৱাৰ অন্তত ছেমি ফাইনেলত পাকিস্তানক 4 উইকেটত পৰাস্ত কৰি ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিছে। মহিলা এছিয়া কাপৰ ইতিহাসত 7 বাৰকৈ খিতাপ অৰ্জন কৰা ভাৰত সৰ্বাধিক সফল দল যদিও যোৱাবাৰৰ মুখামুখিত শ্ৰীলংকাই 2024 চনৰ ফাইনেলত ভাৰতক পৰাস্ত কৰি প্ৰথমবাৰলৈ এছিয়া কাপ জয় কৰিছিল। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ অৰূপ কুমাৰৰ সৈতে।
1: নতুন দিল্লীত অনুষ্ঠিত ব্ৰিক্স শীৰ্ষ সন্মিলন কেইবাগৰাকীও ৰাষ্ট্ৰনেতাক বিহু নাচেৰে আদৰণি তথা সন্মিলনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ শোণিতপুৰৰ বালিপাৰাৰ ভয়ংকৰ পথ দুৰ্ঘটনা নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনক লৈ ৰাজনৈতিক দলৰ তৎপৰতাকে ধৰি বিভিন্ন বা বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। ব্ৰিক্সৰ নতুন দিল্লীত অনুষ্ঠিত সন্মিলনৰ বাতৰিক আজি প্ৰায়কেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে এই সম্পৰ্কে প্ৰকাশ কৰা দুটা বাতৰিৰ শিৰোনামক্ৰমে চীন ভাৰতৰ সীমা সমস্যা সমাধানত সহমত প্ৰকাশ মোদী জিনপিঙৰ আৰু মাৰ্কিন শুল্কনীতিক গৰিহণা ব্ৰিক্সৰ। আমাৰ অসম কাকতেও সেও নামানো ব্ৰিক্সৰ মঞ্চৰ পৰা ইৰাণৰ ৰাষ্ট্ৰপতি হুংকাৰ শীৰ্ষক এটা বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। ব্ৰিক্স ৰাষ্ট্ৰপ্ৰধানৰ গালা ডিনাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিৰ বাতৰিকো কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ব্ৰিক্স শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ অহা কেইবাগৰাকীও ৰাষ্ট্ৰপ্ৰধানক বিহু নাচেৰে আদৰণি জনোৱাৰ দিশটোকো দৈনিক জনমভূমিকে ধৰি কেইবাখনো কাকতে আলোকপাত কৰিছে। দি আছাম ট্ৰিবিউন কাকতেও সন্মিলনখনৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিয়াৰ সমান্তৰালকৈ দ্য চেণ্টিনেল কাকতে সন্মিলনৰ নতুন দিল্লী ঘোষণাপত্ৰত গুৱাহাটীত স্থান পোৱা বিষয়টোক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনোৱাৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। শোণিতপুৰৰ বালিপাৰাৰ সমীপৰ ঘোঁৰামাৰীত এটা পথ দুৰ্ঘটনাত একেখন গাঁৱৰে 5গৰাকী যুৱকৰ কৰুণ মৃত্যুৰ বাতৰিক কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। নিয়মীয়া বাৰ্তা কাকতে ট্ৰাক ইকোভানৰ সংঘৰ্ষৰ 5 বন্ধুৰ সকাহ মৃত্যু শিৰোনামেৰে বাতৰিটো প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে ৰঙাপনাৰ মিড ছাপ্লাইত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত একেখন গাঁৱৰে 5জন যুৱক শিৰোনামেৰে বাতৰিটো প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে বালিপাৰাৰ লগতে ৰাজ্যৰ কেইবাটাও স্থানত সংঘটিত পথ দুৰ্ঘটনাৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে কালি বাংগালুৰু নাৰায়ণা হেলথ চিটি চিকিৎসালয় পৰিদৰ্শন কৰি অসমৰ ৰোগীসকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ এটা বাতৰিক অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক পুনৰ বাতৰি মাজলৈ উভতি যাওঁ।
0: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু মণিপুৰৰ ঠাই বিশেষে মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। ব্ৰিক্স ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলৰ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা। ব্ৰিক্স শীৰ্ষ সন্মিলনৰ নতুন দিল্লী ঘোষণাপত্ৰত গুৱাহাটীৰ নাম উল্লেখ কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ ভূয়সী প্ৰশংসা। যোৰহাটত আজিৰে পৰা জিলা আয়ুক্তসকলৰ দুদিনীয়া সন্মিলন। যোৰহাট জিলা আয়ুক্তৰ সংহত কাৰ্যালয়কে ধৰি মুখ্যমন্ত্ৰীৰ একাধিক প্ৰকল্পৰ উদ্বোধন। ৰাজ্যত বিলুপ্তপ্ৰায় নলগাহৰিৰ সংখ্যা 194লৈ বৃদ্ধি। আৰু মহিলাৰ টি টুৱেণ্টি এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি ভাৰত আৰু শ্ৰীলংকা মুখামুখি।

নমস্কাৰ। আকাশবাণী গুৱাহাটীৰ এতিয়া মুখ্য বাতৰিৰ সৈতে মই ভাস্বতী দেৱী। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজিৰে পৰা যোৰহাটৰ নৱনিৰ্মিত জিলা আয়ুক্তৰ সংহত কাৰ্যালয়ত হ'বলগীয়া ৰাজ্যৰ জিলা আয়ুক্তসকলৰ দুদিনীয়া সন্মিলন ভাগ হ'ব। এই সন্মিলনত প্ৰতিখন জিলাৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম কাজৰ বিস্তৃত পৰ্যালোচনা কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি যোৰহাটৰ চিনামৰাত নৱনিৰ্মিত জিলা আয়ুক্তৰ কাৰ্যালয়টো উদ্বোধন কৰে। মুখ্যমন্ত্ৰীয়ে ইয়াৰ আগেয়ে চিনামৰা ৰেলৱে উৰণসেতুখন মুকলি কৰাৰ লগতে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ নৱনিৰ্মিত ছাত্ৰীনিবাসটো ভাৰ্চুৱেল ব্যৱস্থাৰে মুকলি কৰে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহ নিৰ্বাচনতে তৎপৰ হৈ পৰিছে। অহা 6 অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন আৰু জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত তথা সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত কলাপুৰৰ জুবিন ক্ষেত্ৰত অহা 17 ছেপ্টেম্বৰৰ পৰা 3 দিনীয়াকৈ জুবিন দিৱস উদযাপন কৰা হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি স্বাধীনতা যুঁজাৰু যতীন্দ্ৰনাথ দাসৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয়, অতি কম বয়সতে যতীন্দ্ৰনাথ দাসে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে যুঁজ দিয়াৰ পথ নিৰ্ধাৰণ কৰি লৈছিল। নেপাল আৰু তিব্বত সীমান্তৰ সমীপত যোৱা 26 আগষ্টত হিমস্খলন হৈ সৃষ্টি হোৱা আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 1386 হৈছেগৈ। বানত ক্ষতিগ্ৰস্ত 8খন জিলাৰ পৰা এতিয়াও মৃতদেহ উদ্ধাৰ কৰি থকা হৈছে। আৰু মহিলাৰ টি20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি ভাৰত শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 বজাত শুনিবলৈ পাব। ধন্যবাদ।

লাপুৱা নাপোৱা নিতুম ৰমেশ্বৰী ব্ৰহ্ম অকিলনালোন আৰ্জৈক লং টাংল বড়ো লোনবাৰী মাংডেঙা লং কেজচিয়ালোন আৰ্জৈক থা প্ৰফুল্ল ব্ৰহ্ম লাপেনাৰী চাংহু তুম কিলোনালোন।

0: lapuan apuan alitum. Propulo propulo bromo lapen adia sangho tum kilonalun arje long tanglo. Boro lunbari mangdengke lapuan si kangtonelo. Laki akaswani dipu. Adun tuang dengal tum malam sopora pilote arjo thik longpo.
1: সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেনচন যোজনা মোদীজীৰ সংকল্প
2: যোজনা উন নৌজৱানৰ কে লিয়ে হে তাকি আপ জব 60 সাল কে হোগে আপকো কভি কিছি কে সহাৰে কি জৰুৰত না পৰে আপ আপনা বুঢ়াপা ভি গৰো কে সাথ বিতা সকো
1: এতিয়ালৈ এই যোজনাত 9 কোটি 50 লাখতকৈ অধিক লাভার্থী জড়িত হৈছে যদি আপুনিও 18 পৰা 40 বছৰৰ ভিতৰৰ তেন্তে মাহিলি অটল পেনচনৰ হৈতে যোজনাৰ তিনিটা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ হৈতে যোগাযোগ কৰক
0: লাকে আকাশবাণী ডিপু ন ষ্টুডিঅ' ঘূৰি পৰ আনি কাছাম পৰ ফাই ফ প্লেইটাং লাচি দাম থৈ লং ৰং ৰূপ আজাই মেক আংডেং ৰং ৰূপ আজাই মেক আংডেং লং

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি। ঘাই ঘাই বাতৰিসমূহ হ'ল নতুন দিল্লীত অষ্টাদশ ব্ৰিকছ শীৰ্ষ সন্মিলনৰ সামৰণি। ব্ৰিকছ ৰাষ্ট্ৰসমূহে প্ৰযুক্তি আঁকোৱালি লোৱাৰ ক্ষেত্ৰত সৰ্বাত্মক দৃষ্টিভংগীত গুৰুত্ব আৰোপ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ। যোৰহাটত অনুষ্ঠিত ৰাজ্যৰ জিলা আয়ুক্তসকলৰ সন্মিলনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ স্পৰ্শকাতৰ ভোটকেন্দ্ৰসমূহ জিলা আয়ুক্ত আৰক্ষী অধীক্ষকৰ পৰিদৰ্শন। 19 ছেপ্টেম্বৰত ৰাজ্যজুৰি জুবিন দিৱস পালন কৰিবলৈ অসম সাহিত্য সভাৰ সিদ্ধান্ত। আৰু নতুন দিল্লীত ভাৰত আৰু আফগানিস্তানৰ মাজৰ টি20 ক্ৰিকেট শৃংখলাৰ আজি প্ৰথমখন খেল। বাতৰিৰ সৈতে মই ভাস্বতী দেৱী আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত অষ্টাদশ ব্ৰিকছ শীৰ্ষ সন্মিলনৰ আজি সামৰণি পৰে। শীৰ্ষ সন্মিলনখনৰ অন্তিম দিনা অনুষ্ঠিত মুকলি অধিৱেশনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ দিয়ে। মহামাৰী, জলবায়ু বিপৰ্যয় আৰু যোগান শৃংখলাৰ বাধাৰ পৰা বৰ্তমানৰ পৰস্পৰ নিৰ্ভৰশীল বিশ্বত কোনো বিপৰ্যয়ে যে মাত্ৰ এটা অঞ্চলত সীমাবদ্ধ হৈ নাথাকে সেয়া স্পষ্ট হৈ পৰা বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে ব্ৰিকছ ৰাষ্ট্ৰসমূহে এনেধৰণৰ স্থিতিৰ

0: কথা বিবেচনা কৰিয়েই ৰাষ্ট্ৰগোষ্ঠীটোৰ মাজত স্থিতিস্থাপক আৰু বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ সামৰ্থ বৃদ্ধিত গুৰুত্ব আৰোপ কৰি আহিছে। স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহন ক্ষমতা বিষয়ক এই অধিৱেশনত শ্ৰীমোদীয়ে সঠিক সময়ত প্ৰত্যাহ্বানৰ চিনাক্তকৰণ, প্ৰত্যাহ্বানৰ বাবে প্ৰযুক্তি আৰু তৎক্ষণিক ব্যৱস্থা গ্ৰহণত গুৰুত্ব আৰোপ কৰে। সংক্ৰামক ৰোগৰ প্ৰতিৰোধ আৰু এনে ৰোগ নিয়ন্ত্ৰণৰ বাবে ল'বলগীয়া ব্যৱস্থাৰ বাবে ব্ৰিকছ সংহত আগতীয়া সতৰ্ক প্ৰণালী সন্দৰ্ভত সহমতত উপনীত হোৱা বুলি শ্ৰীমোদীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে আগতীয়া সতৰ্কতা, তথ্য একত্ৰীকৰণৰ নীতি নিৰ্দেশনা প্ৰস্তুত কৰা হৈছে। শ্ৰীমোদীয়ে লগতে প্ৰযুক্তি আৰু ৰাষ্ট্ৰৰ সুৰক্ষা, আধুনিক অৰ্থনীতি তথা শক্তি আন্তঃগাঁথনিৰ বাবে প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থসমূহৰ অস্ত্ৰৰ দৰে ব্যৱহাৰে প্ৰগতিৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব পাৰে বুলি সকীয়াই দিয়ে। ব্ৰিকছ ৰাষ্ট্ৰসমূহে প্ৰযুক্তি আঁকোৱালি লোৱাৰ ক্ষেত্ৰত সৰ্বাত্মক দৃষ্টিভংগীত গুৰুত্ব আৰোপ কৰি আহিছে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে।
1: পিছলে দো দিনো কি হামাৰি চৰ্চাওনে হামাৰা বিশ্বাস অৰ মজবুত কিয়া হে কি ব্ৰিকছ কেৱল দেশো কা সমূহ নহি সলিউশনছ কা এক ইকোসিষ্টেম হে। हम आशा करते हैं इस समिट से उसमें एडप्ट किया गया न्यू दिल्ली डिक्लेरेशन हमारे शेयर्ड विजन और फ्यूचर कोऑपरेशन को स्पष्ट दिशा देगा। हमें सभी आउटकम्स को समयबद्ध एक्शन और लास्ट माइल इंपैक्ट से जोड़ना होगा। हमारे फ्रेमवर्क फाइल से आगे बढ़कर रियल लाइफ में इंपैक्ट पैदा करे, इसके लिए हम सब मिलकर काम करेंगे। अब दुनिया हमसे केवल आइडियाज और कमिटमेंट्स नहीं कॉन्क्रीट रिजल्ट्स की अपेक्षा करता है। मुझे विश्वास है कि हम साझा प्रयासों से इन अपेक्षाओं पर जरूर खरे उतरेंगे।
0: ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰিকছ সন্মিলনৰ আজি দ্বিতীয় তথা অন্তিম দিনা ব্ৰিকছ সহযোগী দেশসমূহৰ নেতাসকলক আদৰণি জনায়। এই নেতাসকলৰ ভিতৰত মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনৱাৰ ইব্ৰাহিম, ভিয়েটনামৰ প্ৰধানমন্ত্ৰী লে মিণ্ট হুং, ছৌদি আৰবৰ বিদেশ মন্ত্ৰী ফেইচেল বিন ফৰহান আৰু ৰাষ্ট্ৰসংঘৰ সাধাৰণ সচিব এণ্টনিঅ গুটেৰেছ অন্যতম। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি যোৰহাটৰ চিনামৰাত নৱনিৰ্মিত জিলা আয়ুক্তৰ কাৰ্যালয়টো উদ্বোধন কৰে। তেওঁ বিঘাৰো অধিক ভূমি সামৰি 49,62,00,000 টকা ব্যয়েৰে এই ভৱনটো নিৰ্মাণ কৰা হৈছে। এই ভৱনটোত 151খন আসনযুক্ত প্ৰেক্ষাগৃহ, 60খন আসনযুক্ত সভাগৃহ, 50 কিলোৱাট সৌৰশক্তি ব্যৱস্থা, পৰ্যাপ্ত পাৰ্কিং আৰু কৰ্মচাৰীৰ আৱাসিক সুবিধা ৰখা হৈছে। এই উপলক্ষে আয়োজিত মুকলি সভাত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে যোৰহাটবাসী ৰাইজক অভিনন্দন জ্ঞাপন কৰি কয় যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিকাশৰ বাবে পষেক কাৰ্যসূচীৰ অধীনত এই ভৱনটোৰ আধাৰশিলা স্থাপন কৰা হৈছিল। এই ভৱন নিৰ্মাণ ৰাজ্যৰ প্ৰশাসনিক আন্তঃগাঁথনি অন্যতম সংযোজন বুলি মুখ্যমন্ত্ৰীয়ে মত প্ৰকাশ কৰে। ৰাইজৰ সেৱা অধিক সহজ, ক্ষিপ্ৰ আৰু সুসংগঠিত কৰাৰ ক্ষেত্ৰত এই নতুন ভৱনে সহায় কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
2: প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আহ্বানৰ প্ৰতি সঁহাৰি আগবঢ়াই যোৱা 5 বছৰত আমি এটা এটাকৈ ঔপনিৱেশিকতা সময়ত নিৰ্মাণ কৰা ভৱনসমূহৰ পৰা আঁতৰি আমি স্বাধীন ভাৰতত আমাৰ ৰাষ্ট্ৰৰ নতুন সংস্কৃতি, নতুন সুযোগ আৰু নিজৰ সম্পদৰ ওপৰত ভিত্তি কৰি আমি প্ৰশাসনীয় মুৰব্বী কাৰ্যালয়সমূহ নিৰ্মাণ কৰিছোঁ। আজি যোৰহাট জিলাৰ নৱনিৰ্মিত জিলা আয়ুক্তৰ কাৰ্যালয়টো ডিকলনাইজেশ্যন বা ঔপনিৱেশিকতাবাদ শাসনৰ পৰা আমাৰ চিনসমূহৰ পৰা আঁতৰি অহাত আমাক সহায় কৰিব।
0: মুখ্যমন্ত্ৰীয়ে সম্প্ৰতি আজিৰ পৰা যোৰহাটৰ নৱনিৰ্মিত জিলা আয়ুক্তৰ সংহত কাৰ্যালয়ত অনুষ্ঠিত ৰাজ্যৰ জিলা আয়ুক্তসকলৰ দুদিনীয়া সন্মিলনত ভাগ লৈছে। এই সন্মিলনত প্ৰতিখন জিলাৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম কাজৰ বিস্তৃত পৰ্যালোচনা কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে ইয়াৰ আগেয়ে চিনামৰা ৰেলৱে উড়ণ সেতুখন মুকলি কৰে। চিনামৰা ৰেলৱে উড়ণ সেতুৰ উদ্বোধনৰ লগে লগে দক্ষিণ যোৰহাটৰ লগতে তিতাবৰ আৰু মৰিয়নিৰ জনসাধাৰণৰ নগৰখনৰ সৈতে যোগাযোগৰ পথ সুচল হৈ পৰিব। যোৰহাট মৰিয়নি মুকক্সাং পথৰ ওপৰত 65,20,00,000 টকা ব্যয়েৰে নিৰ্মিত দুটালেনযুক্ত এই ৰেলৱে অভাৰব্ৰিজখনৰ মুঠ দৈৰ্ঘ্য 545 মিটাৰ। গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ দৰে যোৰহাটৰ ভোগদৈ নৈটো ৰিভাৰ ফ্ৰণ্টৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ভোগদৈ নৈৰ সমীপত জনসাধাৰণৰ বাবে খোজকঢ়াৰ সুবিধাৰ লগতে যোৰহাটবাসীক প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ সুবিধা দিয়াৰ বাবে এই পৰিকল্পনা কৰা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে

0: প্রকাশ কৰিছে।
1: যোৰহাটত ভূপদৈ ৰিভাৰ ফ্ৰণ্ট নিৰ্মাণৰো আমাৰ চৰকাৰৰ প্ৰচেষ্টা হ'ব। আমি যাতে সুন্দৰ ভূপদৈত ৰিভাৰ ফ্ৰণ্ট এটাও নিৰ্মাণ কৰিব পাৰোঁ। কিছুদিনৰ ভিতৰত যোৰহাটলৈ মই আকৌ আহিব পাৰিম আৰু 1000 আসনযুক্ত এটা অত্যাধুনিক অডিটৰিয়াম এটাও আমি ইয়াত উদ্বোধন কৰাৰ সুবিধা পাম। আমি মিউজিয়াম কৰিব খুজিছোঁ, এটা এক্সপিৰিয়েঞ্চ চেণ্টাৰ কৰিব খুজিছোঁ। পুৰণা সম্পদ, আধুনিক ডেভেলপমেণ্ট গোটেইখিনিকে আমি ৰিফ্লেক্ট কৰি এটা নতুন অনুষ্ঠান এটা তাত গঢ়িব খুজিছোঁ। তাৰ বিষয়ে আৰ্কিটেক্ট আদি আমি খুব কম সময়তে দিম আৰু কনচেপ্ট এটা প্ৰথম ৰেডি কৰি ল'ম, তাৰপিছত তাক আমি ৰূপায়ণ।
2: মুখ্যমন্ত্রী ডক্টর শর্মায় শিবসাগর বিশ্ববিদ্যালয়ত নবনির্মিত ছাত্রীনিবাসটো ভার্চুয়েল ব্যবস্থায় মুক্তি করে। রাজ্য সরকারের 122 কোটি টাকার বৃহৎ আন্তঃগাঁথনি উন্নয়ন প্যাকেজের অংশ হিসাবে এই নিবাসটো নির্মাণ করা হয়েছে। প্রায় 250 কোটি টাকা ব্যয়ের নির্মিত ছাত্রীনিবাসটো 80 গৰাকী ছাত্রী থাকার সুবিধা আছে। শ্রোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্রৰ পৰা। পৰৱৰ্তী বাতৰি শুনক প্ৰজন্ম চহৰীয়াৰ পৰা।
3: নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন মুক্ত, নিৰপেক্ষ, স্বচ্ছ আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ বাবে জিলা আৰু আৰক্ষী প্ৰশাসনে যুদ্ধকালীন তৎপৰতাৰে কাৰ্যপন্থা হাতত লৈছে। নিৰ্বাচনী প্ৰক্ৰিয়াৰ প্ৰতিটো স্তৰতে আইন শৃংখলা সুৰক্ষিত ৰখাৰ বাবে বিশেষভাৱে সংবেদনশীল অঞ্চলসমূহৰ সুৰক্ষা ব্যৱস্থা নিখুঁত কৰি তুলিবলৈ জিলা আৰু আৰক্ষী প্ৰশাসনে কাম আৰম্ভ কৰিছে। এই উদ্দেশ্যে আজি জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া আৰণ্য শইকীয়া আৰু আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডীয়ে নগাঁও, বটদ্ৰৱা, ধিং বিধানসভা সমষ্টিৰ সংবেদনশীল তথা স্পৰ্শকাতৰ ভোটকেন্দ্ৰসমূহ পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত জিলাৰ শীৰ্ষ প্ৰশাসনিক বিষয়া দুগৰাকীয়ে ভোটকেন্দ্ৰসমূহৰ ভৌগোলিক অৱস্থান, আন্তঃগাঁথনিগত সুবিধা, যাতায়াতৰ সুবিধা আৰু যিকোনো সাম্ভাব্য সংকট মোকাবিলাৰ বাবে প্ৰস্তুত কৰা সুৰক্ষাৰ পৰিকল্পনাসমূহৰ পুংখানুপুংখভাৱে খতিয়ান লয়। স্পৰ্শকাতৰ এলেকাসমূহত ভোটগ্ৰহণৰ দিনটোত প্ৰয়োজন হোৱা নিৰীক্ষণ ব্যৱস্থাৰ বিষয়েও দুয়োগৰাকী বিষয়াই আলোচনা কৰে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখলৈ মাজত দুটা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহে নিৰ্বাচনক লৈ তৎপৰতা অব্যাহত ৰাখিছে। সমষ্টিটোৰ বিজেপিৰ প্ৰাৰ্থী দেৱাশিষ শৰ্মাই বিভিন্ন স্থানত দলীয় সভাত অংশগ্ৰহণ কৰাৰ লগতে ভোটদাতাৰ সৈতে মত বিনিময় কৰিছে। আজি প্ৰাৰ্থীগৰাকীয়ে নগাঁও জিলা বিজেপি কাৰ্যালয়ত দলৰ কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে। 16 ছেপ্টেম্বৰত প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন পত্ৰ দাখিল কৰিব বুলি জানিবলৈ দিয়ে। মনোনয়ন দাখিলৰ সময়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া উপস্থিত থকাৰ সম্ভাৱনা আছে। ইপিনে আজি বিজেপিৰ নগাঁও জিলাৰ অন্তৰ্গত চামগুৰি সমষ্টিৰ গৰাজান মণ্ডলৰ উদ্যোগত যোগদান কাৰ্যসূচী আৰু ৰাজহুৱা সভা অনুষ্ঠিত হয়। এই সভাত মন্ত্ৰী পীযুষ হাজৰিকাই অংশগ্ৰহণ কৰে। এই সভাত প্ৰাক্তন সাংসদ তথা বিধায়ক প্ৰদ্যুৎ বৰদলৈ, বৰহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী দেৱাশিষ শৰ্মাৰ উপৰি দলৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে। উল্লেখযোগ্য যে অহা 6 অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। এই নিৰ্বাচনৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে অহা 16 ছেপ্টেম্বৰ পৰ্যন্ত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। কংগ্ৰেছ দলে এই পৰ্যন্ত সমষ্টিটোৰ বাবে প্ৰাৰ্থী ঘোষণা কৰা নাই আৰু শীঘ্ৰেই প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে। এ আই ইউ ডি এফেও ইতিমধ্যে ৰেজাউল কৰিম চৰকাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। কংগ্ৰেছে সমষ্টিটোৰ উপ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই উদ্দেশ্যে কালি গুৱাহাটীত থকা ৰাজীৱ ভৱনত অসমৰ নিৰ্বাচনৰ দায়িত্বত থকা অখিল ভাৰত কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক ভূপেশ বাঘেলৰ উপস্থিতিত দলৰ জ্যেষ্ঠ নেতাসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীবাঘেলে উপ নিৰ্বাচনৰ বাবে শীঘ্ৰে প্ৰাৰ্থী চূড়ান্ত কৰা হ'ব বুলি জানিবলৈ দিয়ে। অসমবাসীৰ প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গ কায়িকভাৱে হেৰাই যোৱাৰ অহা 19 ছেপ্টেম্বৰত এবছৰ পূৰ্ণ হ'ব। বিগত বছৰটোত অসমবাসীয়ে প্ৰতি মুহূৰ্ততে শিল্পীগৰাকীক নতুন ৰূপত উপলব্ধি কৰিছে। সেই উপলব্ধিৰে শিল্পীগৰাকীৰ সৃষ্টি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰবাহিত হ'ব। শিল্পীগৰাকীৰ প্ৰতি সন্মান জনাই এয়া আমাৰ বিশেষ প্ৰতিবেদন।
2: অসমীয়া সংগীত ক্ষেত্ৰলৈ জুবিন গাৰ্গৰ আগমন অনন্য আশীৰ্বাদ হিচাপে পৰিগণিত হৈছে। এগৰাকী কণ্ঠশিল্পী হিচাপে জনপ্ৰিয়তা অৰ্জন কৰাই নহয়, কম সময়ৰ ভিতৰত জুবিন গাৰ্গ হৈ পৰিছিল অনুভৱ।

প্ৰেম, বিচ্ছেদ, প্ৰকৃতি, সমাজ আৰু সময়ক অন্তৰস্পৰ্শী ৰূপত গীতৰ কথা আৰু সুৰেৰে প্ৰতিফলিত কৰা শিল্পীগৰাকীয়ে অসমৰ থলুৱা সুৰৰ লগতে পশ্চিমীয়া সুৰৰ সংমিশ্ৰণ ঘটাই সম্পৰীক্ষাও কৰিছিল। তেওঁৰ গীতে এটা প্ৰজন্মক নতুনকৈ অসমীয়া সংগীতৰ প্ৰতি অনুৰাগী কৰি তুলিছিল। বৰগীত, লোকগীত, হলি

গীতৰ পৰা আৰম্ভ কৰি অসমৰ থলুৱা সুৰক নতুন মাত্ৰাৰে তেওঁ জনপ্ৰিয় আৰু ভাৰত তথা বিশ্বৰ মঞ্চত আদৰণি কৰি তুলিছিল। তীক্ষ্ণ অনুভূতি সম্পন্ন শিল্পীগৰাকীয়ে মানুহৰ মনৰ কথা, সময় আৰু সমাজৰ প্ৰত্যাহ্বানৰ কথা গীতেৰে তুলি ধৰিব পাৰিছিল। যান্ত্ৰিক জীৱনৰ চাকনয়াত ৰুদ্ধ জীৱনৰ পৰা তেওঁ মানুহৰ মুক্তি কামনা কৰিছিল। সময়ৰ নিষ্ঠুৰ আঘাতত অধীৰ অবীৰ হোৱাৰ পাছতো প্ৰেম আৰু ভালপোৱাৰ বাবে জীৱন সুন্দৰ বুলি তেওঁ মানুহৰ মনত প্ৰত্যয় জন্মাবলৈ সমৰ্থ হৈছিল। প্ৰেমেৰে কাললৈ অজস্ৰজনৰ হৃদয় জয় কৰি যোৱা এই শিল্পীৰ এটা গীতে কিদৰে প্ৰাৰ্থনাৰ ৰূপ লৈছে সেয়া আশ্চৰ্যৰ দিশ।

0: পৰৱৰ্তী বাতৰি শুনক ভাস্বতী দেৱীৰ পৰা।
1: ওদালগুৰিত দুদিনীয়াকৈ অনুষ্ঠিত অসম সাহিত্য সভাৰ 2025-27 বৰ্ষৰ ষষ্ঠ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অধিৱেশন আৰু জনগোষ্ঠীয় সমাৰোহৰ আজি সামৰণি পৰে। মংগলচনী ব্ৰহ্ম ভাষা সাহিত্য গৱেষণা কেন্দ্ৰ আৰু ওদালগুৰি জিলা সাহিত্যৰ উদ্যোগত অনুষ্ঠিত এই অধিৱেশনৰ আজি অন্তিম দিনা সাহিত্য সভাৰ ষষ্ঠ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক বৈঠক আয়োজিত হয়। অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত বিভিন্ন বিষয়ৰ লগতে আগন্তুক দুলীয়াজান অধিৱেশন, জুবিন গাৰ্গৰ মৃত্যুবাৰ্ষিকী আয়োজন কৰা সন্দৰ্ভত আলোচনা কৰা হয়। অসম সাহিত্য সভাই অহা 19 ছেপ্টেম্বৰত ৰাজ্যজুৰি জুবিন দিৱস পালনৰ সিদ্ধান্ত গ্ৰহণ কৰে। কাৰ্যনিৰ্বাহক বৈঠকৰ মাজতে 8খন গ্ৰন্থ উন্মোচন কৰা হয়। অসম সাহিত্য সভাৰ সভাপতি ডঃ গোস্বামীয়ে কয় যে 19 নৱেম্বৰত জুবিন গাৰ্গৰ জন্মদিনটোত শিল্পীগৰাকীৰ প্ৰায় 100টা গীতৰ সংকলন প্ৰকাশ কৰা হ'ব। ভূপেন হাজৰিকাৰ গানসমূহ তামিল, তেলেগু, মালায়ালাম, পাঞ্জাবী, মাৰাঠী, গুজৰাটীসহ 9টা ভাষালৈ অনুবাদৰ বাবে কাৰ্যনিৰ্বাহকে অনুমোদন জনোৱা বুলিও সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে। ভাৰত আৰু আফগানিস্তানৰ মাজৰ 3খনীয়া টি20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া 7:30 বজাৰ পৰা অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। নতুন দিল্লীত অষ্টাদশ ব্ৰিক্ছ শীৰ্ষ সন্মিলনৰ সামৰণি। ব্ৰিক্ছ ৰাষ্ট্ৰসমূহে প্ৰযুক্তি আঁকোৱালি লোৱাৰ ক্ষেত্ৰত সৰ্বাত্মক দৃষ্টিভংগীত গুৰুত্ব আৰোপ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ। যোৰহাটত অনুষ্ঠিত ৰাজ্যৰ জিলা আয়ুক্তসকলৰ সন্মিলনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ। আৰু নতুন দিল্লীত ভাৰত আৰু আফগানিস্তানৰ মাজৰ টি20 ক্ৰিকেট শৃংখলাৰ আজি প্ৰথমখন খেল। আমাৰ এতিয়াৰ বাতৰি ইমানতে। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 7:10 বজাত।